0: རང་གི་ མ་ཏང་ཆེ་མང་བའི་ ཤང་ཆིན་གང་ར མ་ཏང་ཆེ་མང་ན་གི་ ཤང་ཆིན་གང་ར
1: སོ་ཡ་རི་ལོ
2: ཅིན་ཇ་མ་ལ
0: གང་རེ་དེ
2: ཅིན་ཇ་
0: ཅིན་ཇ་མ་ལ ཅིན་ཇ་སར་རྒྱ་ཤི་ཆེ་ཆ་བ་ཡིན་ན ཅིན་ཇ་རེ་ལ མ་ཏང་ཆེ་མང་བ་ ཅིན་ཇ་མ་ར ཁྱི་ཇ་མ་རེ Ya, tenang jo karkong ego. Rangji kumatang chi mangwi shangchen na gongdong shangchen de. Gongdong shangchen de yindu kumatang tongshir chigra saya ga nipshiwa den bam jil nabong tu yuk. Ya, tani chowa khsamba mo nyungo. Chowa khsamba mo ar gagdaan dim chal ka tayog kanggang ra.
2: Tashijimari nga dima chakka bijan tamjir zibin ka linchi.
0: ओ गदा हि जमार जनी लोपटन जो मान्यो जनी
2: जा मान्यो
0: या अदियांग जों द कारकुंग ल द गदान द यदांग छो छो जान बाजन दगो या शुगुज थामजिल कं र
2: शेल शाओ जि मोदी
0: शुगुज थामबजिल
2: शेल शा नब लो छ के मा ल
0: खर लो नब शंग तनी तनब जमनी मे का तनी Ari, tab zhawri mo, shugu zhawu zhari, tani ta tsam, shugu zhya tsam ab jil, hara sarab jilu.
2: Chiu kheri zhuki nama ga?
0: Kheri zhuki. Ta shugu zhawu de tsam riri oka? Tsam riri oka, khar su nigo warna tsam zgo ka? Tani su ra nav nigo warna tsam zgo ka? Tab zhawu kamna na tab jabu tari ya, taz na hi ga. Khar khar lu nab shang chura tsam zhu kab zhu na dab ya pu dhari ya. Ta chi tawa ta khi sung jia ta dung, ta tsam zhu ta nyam mab zhu nu man tu dung da khi jo khi jiri la. Ya, ta ni tawa khsamba mu lan tam nung dhik ya, tawa zhu amu nyung go. Tawa zhu amu nchu xie tsik kukko ni tawa zhu go. Xie tsik, zi lama ra huyn bu ran di xie tsik gu ri xie sa. Ya, tani kaga xie sach gong rin? Kaga xie sach chit gong rin?
2: Gebe,
0: ka, ka.
2: Song ma la?
0: Song. Song ma la? Song xie nu rin mo? Gizi chik xie go gisir kuno te, la ma ra khun bu gu, song go gisir ka? Ya, tani ka, kaga xie sach chit gong rin? Ahi ga.
2: Ka ma la?
0: Gondzi?
2: Kang.
0: Kang. Kang ma, kang na re mo.
2: A, da yi la mo gong ge, da ji ma.
0: Ya, gong a chi de, gong a.
2: Gong a jie.
0: Xie, ya. A, de ni gun ji ge yang a chi se ge, gun ji jun ba, la.
2: Nab.
0: Nab.
2: A,
0: de jun jun nu ge de. Gun nu ra. Ya, ge nin nu ge xie se chi de.
2: Zim.
0: Ga zim. Ari, khizam ri. Ya, ka mo khi ga?
2: Cha...
0: Ani ki chad gara? Ani, ani ki shesa?
2: Ani... Kongka... Zik.
0: Ha ha, zik. Zik ma ri. Kongka... Zik zana, fti nu ra mo. Fti nu ra, ani ki niga kar kar ri la. Ka na, ka ra, niga ra, jangun daga shesa mo khi nu chad gara? Ha ha. Они, они кашеса хин. А.

0: लेगा ले साल जक्सा ते हा माउन कारी साल जाब दे दिंगा पंजर दे समा सही थी ता तदा डले ने लेगा के ले लो कोरन जेलिन द ओ तदा यमो हिलरी तने ओ ता गुरमोंड ले ने नरखान न यार तने ती नरखान के ngue दे तना टोंग दो ने लेगा ले ने तदा लेगा डले ने लेगा यबो रिन द होला
1: Sormun Sontum Tinsuk Katun, they young Dali, Tunzin the Shoot Sonuga, Nisikalakani, Lumhuma, Tarta, Halam, Chikandari.
0: Tika Tunsokala on the Jordo Del and the Humandalena, Tugab Jela, Tanyamanga Totela, Zampa Kue, Nisha Sumju, Yipjung Abjur, Tetong the Mama, or Tangaka Zampa, the Akoku Tokumadasi, Tate Tong Tisi. Tadandalen tampa kuma tongta in the condom de deni chanzo glio de yapo tongda de tadapozendalen ngakral ankar ga tandama khoe tongta re chagamda de ngar roba ngo hisa tanda ani lankar san domda tela nge kiro de den tikala chote ki chote ngag ki da baba to tampa kuma ཁྱི དང ཉི་བྱ་སེམས་སེན་སེ་དེན་དེ་རོ་
1: རེ་རེ་ ད་ ཆུ་རང་གི་ ད་ར་ཐན་དེ་གི་རེ་ ཏེ་རོ་ན་ ནེ་ནོ་ཀ་ སམ་པ་ ཉོ་ཁེ་ ཧ་ཤ་ མང་པོ ཡོ་ཀ་ ད་ན་ ཁྱི་ཤུ་ ཡེ་ཤུ་ཀ་ ས་ཆེ་ད་ན་ ནེ་ནོ་ཀ་ ཐོན་ཁོ་ མང་པོ ཡོ་རེ་
0: ཨོ་ ད་ང་ ཡེ་ཤུ་ཀ་ ས་ཁོལ་ ནེ་ན་ཀ་ ཐོན་ཏེན་ ད་ མང་པོ ཨོ་ལ་རེ་
1: ཐོན་
0: ཐོན་ཁོ་ མང་པོ ཨོ་ལ་རེ་ མང་པོ ཨོ་ལ་རེ་ ད་ ད་ ཡེ་ཤུ་ཀ་ ཁེང་པ་ ཐམ་ཏེ་ ཀ ནེ་ན་ ད་ ཡ་མོན་ དེམ་ཟོ་ ཝེ་ ད་ན་ ཡ་མོ་ ཝེ་ལ་རེ་ ད་ན་ ང་ན་ལེ་ ན་ ད་ད་ ཏེ་ ཀ ང་ ནེ་ན་ཀ་ ཙམ་པ་ ཏེ་ལ་ Yecha chapchan de already. Tada Tona Tiakan Rogona, Yecha de chapchan already. Then Homate, Yecha chapchan, Yamo Chalamate, Yecha Chongare, Tene, Zota Chongaki, Yecha, and Rida Elidia, Tinani Conan Ron to the Netanat only. Tata Dandalen and Alla Yecha Tia de already. The Zota Yecha, Sedin and Alla already. The name, eh, Yusuni, Tata Tigger, Zampaki, Yecha de, Namato, Majin, Elamari.
2: ཡིག་ཆ་ཆ་ཡ་དེ་རེ་རེ་ད་ཧ་ལམ་སམ་པ་གི་ཐོན་ལེན་དེ་ཉེ་རེ་དལེ་ཁི་ལོ་སྤྱི་གི་ཡོང་གུ་ཁ་སུ་ལུང་གི་ཡོ་རེ་མ་མ་དལེ་ན་ང་གི་དེ་གི་ལེ་ག་དེ་ལེན་དོ་བ་ཁ་སུ་ཆ་མ་ན་རོ་སོང་པ་ཡ་དེ་ལེ་ཅང་མང་པོ་རེ་ད་པ་ཆེ་རོ་དེ་དེ་རོ་སོང་པ་ཡ་ཁ་ལེ་རེ་ད་ང་གི་ཁེབ་སང་ཚོར་སར་སར་ད་ང་ཡ་ཚབ་ལེ་རེ་ད་ད་ལོ་
0: nanda, tato loi nanda, tsangma ke chong mada, khe mada, yamu mada, tanda tanda xie da. Te nga tsangpa nda le nga re, teke nena ke chang samanda, yong samanda, tewe nga le thunze mangpo, mangpo wa nga nda le nga, nidong nirgya lo ra, nyinga lo, nyinga lo ga ti, nyinga lo da, nyato lo, nyato lo ga da. Te lo parpa songa ke, teke thunze te, ko jangdo ke sama re. Jangdo ke sama te, ta chan zo gu li ko, ringgong zai che so na, parka ma ke, ta te ringgong pa zai che so na, te la, ta ka ma da, nga lupi de thang to la, ta an to na, te yapo nyong da. Tene, ta chan zo gu li, jia tam chen da le na, ta da ari nena zampa ri, te yapo sa ha da. Nga man da le na, zampa te bu ma to, san to mo lo ma ri. Ta ta an da le na, ta ari zampa ri, ngake bhūka sāhātā, jāka yamo sāhātā, tēnthāni arī sācāla tā kūma māngbū chē khaṇḍukho yū nā mēshītē, tā kūma yāsāṁsā yāsāṁsā vīndā nā sē jākā māngbū lā khaṇḍi rōhātā. Tēnī tā tēlā chē chān zōgu liyo, tā tē chōngka nirvā vē nē ngē sē jākā lū chōngkhyā lī tāndē chē yōl mārī.
1: Rē rē, tā sāmbā kā thunzīnda nirī yōna lōtsikā hālum shirtsūn shirtsī khaṇḍā rē.
0: Tari nena lo cheke nangne ta tenga ngamanda le nga le tin tin ta lo cheke lava re ta da zon nga le che yol mari tene mata ko ari nena re sa gen tholen da ba ka so tēlā kō jētār kati nē kārpō tāng nē nākpō nī rāla mārī. Nē kārpō tē jētār tēlā rī. Nē nākpō tē rāla nā yēng mārī rī nā nā jāma nīpjā sā tōng tāp nā tētā rī. Tā māūpa nī tā ngā rāla nā tīk nē nā tāmpā tīk jānāng nī. Ma tāma kā kō tātī tāmpā tī yā rō, tātī tāmpā tī lā tūkā tā tētā rī tōnu kō lī rī. Ngā kā tē lā yārchē jā lī, xūng nū kō yārchē kā rō lī chī tā. Ngā kā tē lā nūpā ndō nā, pū chē chē rā chē rā chē chē tō tōng nī. Tā ngā kī tūndrī rā yī sēm chō rī wū.
1: Yā yā, mā wā pā nā yō chū tsōng lī kā lām kā ngā rī yōng bī rā kī mō ndē shī kō.
0: Kwa tēn chē kī lā tō chē chē. Kwa lī tā shī
2: Ya zhubo namba, tesu chi ghanga tirangga ganzhung shalangga lechna shtonsamda nengyog lechndi somdengan kirwa larga rakhi tang tarkilwa shiglu, shekib tarkilwa ghanzhig serangtang sonum rinshinigin. Rikabzang namdiga kishiginyalimda donzin tang somdengshinigin lechna rjimi nangla ngasu yang kirinjil yashin yankun nambi matata rangri likunga lechna zhantagla xanzig nangbar yangni tiji chishi. Ya dadimushi zhubo namba.

0: རང་གི་ མ་ཅང་ཆེ་མང་བའི་ཤང་ཆིན་གང་རེ མ་ཅང་ཆེ་མང་ནོ་གི་ཤང་ཆིན་གང་རེ གང་རེ་དེ
1: ཤིན་ཅང་
0: ཤིན་ཅང་མ་རེ ཤིན་ཅང་སར་གྱ་ཤི་ཆེ་ཆེ་བ་ཡིན་ན ཤིན་ཅང་རེ་ལ མ་ཅང་ཆེ་མང་བ ཤིན་ཅང་མ་རེ ཤིན་ཅང་མ་རེ Ya, tenang jo karkung ego. Rangji kumatang chi mangwi shangchen na gongdong shangchen de. Gongdong shangchen de yindu kumatang tongshir chigira saya ga ni fiwa den bam jil na bong duyok. Ya, tani towa khsamba mo nyo go. Towa khsamba mo ar gagdaan dem chal ka tayok kang gang ra.
1: Tashi jimari nga dima chakke bijan tam jil bang ka linchi.
0: ओ गडा हि जमारे जनी सोपचान जो मायनो जनी
1: जा मायनो
0: या आदियांग जों द खारकुंग ल दंग गडा द यादांग छो छो जां बा दंग दगो या शुगज थामजिल गंग र
1: शेल शाओ जि मोली
0: शुगज थाम बिल
1: शेल चा नब लो छ के मा
0: खर लो नब श्यांग तनी तना जमनी मे का तनी Ari, tab zhawri mo, shugh zhawri, tani ta tsam, shugh zhawri, tsam abjil, harasrab.